এতিয়া উৰুজাই কাৰ্যক্ৰম ৰিলে কৰি শুনালো আকাশবাণী দিল্লীৰ আকাশবাণী বাৰিপদা ষ্টুডিঅ' ঘড়ীৰে সময় বৰ্তমান ৰাতি 11:05 শুনন্তু আসন্তা কালিৰ কাৰ্যক্ৰম সম্পৰ্কৰে কেতোটি সূচনা আসন্তা কালি প্ৰাতঃ অধিৱেশনৰ সকাল 6:05 শুনিপাৰিবে ভক্তি গীতৰ কাৰ্যক্ৰম বন্দনা সকাল 7:25 শুনিপাৰিবে সান্তালী আখৰা কাৰ্যক্ৰম দিন 8:15 শুনিপাৰিবে কাৰ্যক্ৰম হেল' বাৰিপদা দিন 12:00 প্ৰচাৰ কৰিব লোকসংগীত কাৰ্যক্ৰম আসন্তকালি সন্ধ্যা অধিৱেশনৰে সন্ধিয়া 6:00 শুনিপাৰিবে ভক্তি গীত 6:15 শুনিপাৰিবে সুগম সংগীত ৰাতি 7:00 শুনিপাৰিবে আদিবাসী সংগীত শুনিলে আসন্তকালিৰ কাৰ্যক্ৰম সম্পৰ্কৰে কেতোটি সূচনা আজিৰ অধিৱেশনকু এইঠি ৰখি ৰছো পুনি আপোনাক স্বাগত জনাইব আসন্তকালি প্ৰাতঃ অধিৱেশনৰে সেতবেলে যায় বিদায় দিয়ন্তু জয় হিন্দ।